কহা গন্ধ মাৰিয়ে ও মাৰিয়ে উজি বেৰে গ কহা গন্ধ মধুম বেউজি মান্দাঙ্গে গান্ধুৱাকে ৰাজি ৰ মুগুণ মৰ গান্ধা যুগু মেই অনেনে গীত ইহুৰু যায় আমুৰুৱে।